0: साबो मानाय दं खायफैग्रादि हनै साजागै नोंथाङै वाइसाबायनो जारै रिमाखाय आबाखाय किसानि गक खाहायदा
1: आ खुमतया अबले सैन्य दङ एलजाब्रा सलर नजरतैखाय आं मान मानि नकलायो हाय इ को नासिगादि खुमतया आजुग बसलां ताबुकसे नंखरु
2: हेलो खुमतया मैडम बाय सियारि मैडम न रखे सुंग न किछापन साग नांले एताना
3: तामखाय साग नांना दंसा सुंग न बरगले खरक्सा इंग्लिश नि हेड अफ द डिपार्टमेन्ट ताई खरक्सा खायबा मेथ नि हेड अफ द डिपार्टमेन्ट हंखायबा बरक ताई चुंग न साग नांसि वहायदा
0: ए आइशो ताई सासलां हाके चुंग न लाजमान तारदि जों मैडम या स्टुडेन्ट नो बुजिखा
1: ए खुमतया हायाकु ककखाय अकक अबो बरकनि कगिया मोतानि कक्सै हाउ ता क्लाइलांथुं आंखाय हाइसै मा होनो
2: आबोसे कक बेलायखे हामबाय सियारि न खुमतैया ननबो बेलायखे हामबाय हंखा मोथाक बायसिदे आ कक रं न ककहे नर दिनि क्लासो दंफ्रु बांला फायमानि किसाफान दिया दामान बाय खेसा
3: आंखायले किसिसा तेरमान मा हायले अलंखा
0: आंले किसाफान तेरमान लिया
1: आंले तेरमान खा ओ कक न खुमते न सानानि हिमानसि बिनि उ इंग्लिश प्रफेसर न फोरोंमा साया सालायमानो तैसे साजाते इंग्लिश दंलाय खेंगेबा आ बांग्ला फायमानि कक न खाय सानानि बगुसे दंसु आ खिन न रिखाबले बांग्ला बालो रिबुइ न सारबो किसाले तेरले मांखना आफ्रो किसा तुमा बहाय इंजागै थांगा सार
0: उंखना आ जोरा आंबो कक सामां सामां न जमा ब किसि हिसाब बखरक মিহিমানি হাই অংমালেংখ কক সাউই তংমানি বাগৈ আছ তেরমালিয়াতা
3: প্র্যাকটিক্যাল রুম তংনে আর খাই তেবো কাম কা তেরমান বাইখেনা
2: বংনে আরলে গ্লাস বিসিঙ্গ গবাং মা স্পিরিট রক দাজাক তং বলা কিছানি নাংখেন বংা বা লরি মা রক ছিজাক বাই হংকে
0: আং কাহাম খাই তেরমালিয়া বা জাসুকা আং খাই তা মুঙ্গৈ ব বাংলা ন বেলাই কি কিরুও
3: কিরিমা খাই আং ব কিরুও আকন জানে কতর খাই ফাইখাই বিল্ডিং কত কত সে বাইক্রো বি মা থাং বই হনকাই বন ক্রিয়া কা তাই তুং সাবন কিনা তংসা নো
1: দো আকন তাবুং নগো থাং লাইয়া দা
0: তা মঙ্গি থাং ইয়াং না সা ক্লাস বকরি খা হংকাই বা
2: হাই তা মছিনি তে গছা ক্লাস ক্লাস উংলি ইয়া দা হম্ব
1: নর ক্লাস তং খাই সাবন আসা গুয়ান সুগি তং বাই ক্লাস নোটিস সপাই মানি নর খনা ইয়া দা
3: অমলে তং তক সুক্কা
0: খানা কলে সুতিনি ককাই সাই দামান বাইসা
2: আবলে সাইমানো
3: আংখাই অবন্ন ব সাইমাইনা খো তাবুকলে তেব তং তক সুকা থ হিমবাইছি দি ভাই দাইছু
1: অ সাসলাংলে সাসলাং নো হিমদি থ খুমতাইয়া
0: হিমদি এই সাসলাং আইচু খানা চুচু রজংনি নগ থাংনানি তাপক বাইদি
2: পগিয়া নরকসে ডাক্তি ফাইনা খাইবেদি
3: আবু খাইলে পগিয়াং ব খানা মালাইলেন দো থাকাসং
0: ব জরাও থাংলাইনাই জরাখাই সাউই দামান বাই খাসা
2: এ আবলে আংব সাইমাইয়াকু
3: থমলি আং সাইমানো সারিক সাল জরাইয়া দা
1: হাইনো হাই হাইনো মাতং আংব
0: হাইনো ডাকতে ফাইবাই দিতা হিমসি দাকন শিয়ারে
4: বা সাল বা মজম ককলাই থাঙ্কাবলা সা দীর সালো দা বরক থু থু বক্রহাই মিহিম চিরি চিরি এঙ্গি বুসারহাই গুবুঞ্জ টংথই হাই এঙ্গি টংখা তাই সাকা আচরাই রকস সপাই বাই এন বলে কয় খপসা পমি পাইগ্রান ও ই কুলে আব্রি রকস সপাই বাই খা তামসা নংনি লগি সংকাই ফাই ফাইবে খ
0: লগি সংসিং ইয়াখো বড় নিজিনি লগি সং ফাই টংনা সা চুচু
4: এ নুখা দে ও শিকলি র কক রংবাই মাস নাইলা সা নরবাই বাকসা ফাই অংকাইবা আ শিকলি র নংনি লগি সংজ্ঞা দিবা
1: চুচু বড়ক বা চিনি সাক চালাইছে বড়নি লগি সঙ্গে তং নাংখা হন
0: সাক চালাইবাই লগি সং ফেলাই দিবা চুচু
4: অংখা অংখা বুঝিখা তাই সানা নাংলিয়া ই ক নাহারি নাইজে সক পাইবাই খা আবরক ব
3: তামুসা চুচু চুনো নাসিং নাসিগৈ মুনি সুরু সুরু খাই না বুড়ি শিকলি রকবাই তামো সালাই টংসা
4: ও বুড়ি শিকরি র ঠেঙ্গি টংমাইয়া ঠেঙ্গি টংমাইয়া আও জরাবা অংনানি ককতা
2: তাম খাবা সুসু শিকলি রং ন মুসা সদা খাইয়া না
4: বড় গানো তামো খাইয়া তং বংনি বকরং দা টংবা